0: 엉아니 무파 엉아니 좋노 엉파요 깨보 부망야 부팡야 그래 부마부파는 제밥에 부사록 부마부파 제밥에 부사록 넣나요 어버 하이클라이노 부사부터이럭 부어 부마부파는 나이 테클라요 나이 버럭 부어 부사부터이럭 부 살사 부마 엉나이 부팡 나이 부마부팡 의 부사노 부석 워스토 가이 부석 마나이콜 부석 마수바 아버지도는 사이만 타이클라요 그래서 부마 부파 쑥이야 엄마야구로 쑥나니 박으냐 부사부터냐 알아도나 난그 좀 보실라요 달일라요 가분은 좀 벨레케 시타이클라요 부마 제 밥에 부사부터냐 아부마 부파보 빨리 마야 난그 최장나 길이 당장나 기쁘이 나이콜로이 수바오이 对走路下那那啥呀，那那那那家还不是嘛，还是来着？啊不，差不多一个，不嘛不跑到南疆去了哟。对，啊不，差不多一个不容易，让那个下都他拍哟。啊不，他那些汉江嘛的，啊还是来着？不嘛不跑那个汉江，对不嘛不跑那边，南疆去了哟。俺那个应该在啊，
1: 好。
0: 王府会来嘛的，真不嘛我不跑我。等不上那喊着过，等了吧不还跟着不上喊着个去的呢，麻烦喊着个去的，现在说话在过来讲，他不说，所以整个妈妈不让我，然后早开早他该，不嘛不搞不是光上班不去的呢，不是在哪个路上呢，让个哪个人个哪看到让个人个人看到，别家的奥准备家，他不听说的呢，就是把嘞在马场买药水煮了。来那不是说有，就是说，我们那个买公交那的八百，那八百两三不能，就是说，现在人难听的了哟，估计人家难听的了哟，我嘛不看了，说对不对？人家过来，人家没有，我不还给家里人过来，就那个些我们说是讲说，垃圾我也不差不多就看到垃圾我啥都捡起了，啊，这些他们都是把嘛的呀，对嘛的呀，啊，我不想我不还给。karena saya oba hai sana deh oba hai ke tong nani karena saya lati mah gini mana sama ibu kayu yang yang kabu no bu sabu tuh dong aku jadi saya kalah jauh sana eh bu ibu sabar sih dong ang kah tak
1: Đó.
0: ya kan lo dia sama nih usung lo sabu
1: Đó vậy là khi nó hâm bay
0: eh hâm bay
1: vậy cả hâm bay cái đường gì đông ta hú bùm cái xin xin đi bùm bùm pha phía bờ chỗ nó bùm sa rộc nó chạy ở cái chả đi vô hay đó hello hello ta khôn nó làm sao phun có hâm ta khoang nini khoan khăn nào vậy đông ta khô găng nini khoan khăn nào vậy đông ở sa đi তাকো গানি খরাং খানাবই মাইয়া নাকার মশানো তাকো নিন খরাং আং খানাবই দঙ্গ হ্যালো ককরে তাকো কিরং নানি সাইতক জাক আমবাই ওয়াইনি কিরং খা ফিয়াবা বিনি কক দু ব আনি খরাং ন খানাবই মাইয়া হ্যালো
2: ফুংকা হাম বাই
1: ফুংকা হাম
2: আঙ্কেল রেবিকি মোহন পারানি
1: বেলাখিন লাম সকল চিন্তিনি নিশা কাম পান্দাও
2: করা না কোনা বাই
1: ফনাই তো
2: আঙ্গরে বিকি মোহনি তো আঙ্কে আঙ্কেল তিনি তো বুমা বুফা তে বুসাপতি নিতি চালাই মানে না পায় গাই আও আবহাই নো তিনি বুসাপতি র যে বুমা বুফানি আবু তুই লাঞ্ছানি গুনছি খাই মানিয়া চেরে যাও হ্যাঁ দিবা
1: হুম
2: আরে দিয়ে পাই
1: হুম
2: গাই সিঙা বুন চিনি চেরে যখন চিনি বুমা বু ফাটং আসু খাপ যাব পিয়া বা চিনি চেরে যখন মানসিক না নেই নাগো বুমা বু ফাজে পুরো চিনি সংসারে জাকারি থাঙ্গো আপুরু চিনি দেশ খাকা কমাই থামাই মা দ খাই দিবা আপে দিয়ে পাই হুম বুমা বুফা চিনি হাতুং ন